0: gebo ta na hi zhe zhe wo de ni za zhe hi de ge chong ma ngo ngo qiang de ngo ni xi li nong le chang chang jing zhu de ni zhen ni xia zhu ji chai zhe
1: wo ri ri mo ta nong ji lao ri ni
0: ta mo zha dong ge ma niu zha cha ru zhe ta da chong mo zha mo yi gong le ta du zhu de ka la ya sa ga li ka mo zha mo ye zhe zhe yo de ta dui mi nong chong la ma dong yu xiu ta de li ngo ni xie xie lang ko nan zhu
1: ore gemo zoji tela jupsingo mo tsuma ge ge gemo ta tong nyo se ge ju lang ka no mas de jina no yen da la yang se chao de ho yo ba zo zo ji ta mo nyong zo sang de ta nga mo ta tong to ma da ta te le gemo ge ni ji ju lang ko bi pe du re
0: ji ji ta nga he gen ge ge chang bu de ji ci yin zo ti mo ni na sang zo re
1: ore ji ji
0: xie bin zhen zhe ku yo gu yang bu dang
2: ho yo la ba zu qin bu me you wei qi cheng mi ji ju lang ku la ma zhe you na ya bu yu
3: zhu bu na ba zu suo ya la qin de ne ding de qi ge da qi wei nian de chu ba qi de suo ya la qin de ji dong wei ne ji quan yong ding de bu jie jun ji bu mo mo bu na wei su dang yin jie ju de jue ye la ba de suo ya la qin de ji dong wei ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས ལས